0: हिमनानी रंगनाय स्ट्रेस डिप्रेशन आमते हायरकनो उंगिया जात खलाई तंगनानी रंगनाय दुमा बीरी सिगरेट हकुनी मानै उंगिया खेबा ड्रग्स आमते हे चाया उई तंगनानी रंगनाय बसाखनी कोलेस्ट्रोल ब्लाड सुगार ब्लाड प्रेसार आमते हायरकनो नंग दादाक सिदाक नायै उंगिया खेबा आनजगै थै आनजगै तंगनानी रंगनाय तै ताबुकनी अमलनी चामुं रोमनी रोमदियाबो फास्ट फूड गबांकुक बुफाम गनां मानै प्रोसेस्ड उंगेखेबा गबांकुक ट्रांस फैट सोडियम चीनी आमते हाय गबांकुक मानै चायावै दंनानि नांनाय थक जामबाय संजाक मानै एबा सनामजाक मानै रखनो चायावै दंनानि नांनाय
1: आसुजरासम खाना लाखिया शाखा खनबिखौ हार्ट एटेक तांगै अं आबना रखै तावसं हायनु खरंगा खाना लायने tang bitri kogo bokhate kamer ke kok thaje thaine bokhate de lok sang lutun saimano bo thok manik ka kha haipano o dalakno lompuru kusukpuru sang belai ke samungo phang manuk jago tai o dalak sa khangke jeboro khitani jengjal kalaiyo biniyo jengjal komoro koko andar bemane bagai bokhate dalokni blai nangmani bithi অবনো কারই মোগল মুকসা অংপ্র বিনি বলাইনি বতিন সামগ কনং জাগো বখতে ও ভিটামিন এ সি তাই ক্যালসিয়াম তাই বুফাম দঙ্গ বখতে দেলো দেশে জান অঙ্গ বাড়ি রোগ এবার নগানে গিনি রোগ আহাইন আসাই পেয়া বেখতে দালগ্ন সং কাইব খাইমানো কাইনা কাঙ্কে বিনি ইয়ারং ন কাইখেন ব আসাইও বখাতে ন কানে নি বগৈ তস গনং হানো গুদাল বাই তানৈ কানে কাইসা থাইও শের বারা মুস্কি এবা কম্পোসার দালগৈ মানানাই আবনি ইয়াগলো 30 সেন্টিমিটার ক্লাই লাইন ক্লাই তাই 7 সেন্টিমিটার কে বেংতে কুথুক ক্লাই ওই বখাতে নি ইয়ারং ন মাকাইনাই কাইপা খাঙ্কে তে কিসা খরোই মারনা নাঙাই হাতে ব্রুম ব্রুম বখাতে ইরানি গানাঙ্গেনি হানো কিসা খুরসাই মারনা নাঙাই কাইমানি হাতি বার বেরই বারবানি উলো খে বখাতে দালকন খলই সং হাতির কফালে রং পুসার আজিনাই মানু আসুক জরা সংক্রালাকে আংবদিনী কক বখাতে কামেরাকে কক থাজে থানে তাবুক সংক্রালায়নে কক থুমরক